0: ও সাবিনা ইয়াসমিনের কণ্ঠে। এছাড়া দুপুর একটা বেজে পনেরো মিনিটে আধুনিক গানের শিল্পী সুধীনাথ মুখোপাধ্যায়। আমার কথা অনুষ্ঠানে বেলা এগারোটা বেজে তিরিশ মিনিটে নিজের কথা বলবেন গার্গী দেব। এর অব্যবহিত পরেই লোকগীতি শুনবেন যমুনা নাথ ও নন্দিতা দেবের পরিবেশনায়। বিভিন্ন শিল্পীর কণ্ঠে বাংলা গান শুনবেন বেলা বারোটা বেজে তিরিশ মিনিটে বাংলা গানের অনুষ্ঠানে। লঘু যন্ত্রসঙ্গীতের অনুষ্ঠানে দুপুর দুটোয় শুনবেন স্বপ্না দেবের গিটার বাদন। ভজনের শিল্পী স্বাগতা চক্রবর্তী দুপুর দুটো বেজে তিরিশ মিনিটে। মণিপুরি অনুষ্ঠান বিকেল পাঁচটা বেজে পাঁচ মিনিটে ডিমাসা অনুষ্ঠান। সন্ধ্যে ছটা বেজে পনেরো মিনিটে অনুষ্ঠান যুববাণী। চাষ আবাদের কথা সন্ধ্যে ছটা বেজে পঁয়তাল্লিশ মিনিটে। এতে জাতীয় টিকাকরণ দিবস উপলক্ষে কাছাড়ের স্বাস্থ্য ও পরিবার কল্যাণ দপ্তরের অতিরিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য আধিকারিক ডাক্তার মইনুল ইসলাম বড়ভুইয়ার সঙ্গে জাতীয় টিকাকরণ দিবস নিয়ে একটি সাক্ষাৎকার শুনবেন স্টুডিওর বাইরে গৃহীত। এই অনুষ্ঠানটি এই সাক্ষাৎকার গ্রহণে থাকবেন মিতা শর্মা। রাত আটটায় অনুষ্ঠান খেলার জগৎ। রাত নটা বেজে পনেরো মিনিটে শুনবেন দিল্লি কেন্দ্রের প্রচারিত অনুষ্ঠান স্পটলাইট। রাত নটা বেজে তিরিশ মিনিটে অনুষ্ঠান সৃজন। শুনলেন আজকের অনুষ্ঠান সম্পর্কে আকাশবাণী শিলচর। এবারে শুনবেন দিল্লি কেন্দ্র থেকে প্রচারিত প্রথম
1: দেশস্য যাত্রাবধৌ স্বকীয় প্রবাসস্য চরমে সোপানে প্রধানমন্ত্রী নরেন্দ্র মোদী হ্যঃ রাত্রৌ প্যারিস নগরম সম্প্রাপ্তবান। প্যারিস নগরে আগমন সময়ে বিশ্রান্তি নিলয়ে একত্রিতাঃ ভারতীয় সমুদায়স্য সদস্যাঃ উৎসাহপূর্বকম তদীয় ভব্যম স্বাগতম अकुर्वन। अद्य प्रधानमंत्री प्रमुख विपणीनां मुख्य कार्यकारिभिः सह चर्चां करिष्यति। तदनन्तरं सः यूरोप महाद्वीपस्य प्रमुख प्रौद्योगिकी मञ्चे विवाटेक शिखर सम्मेलने भागं ग्रहीष्यति। तत्र च स्वसम्बोधनं प्रदास्यति। सायंकाले असौ एकस्मिन् सामुदायिक कार्यक्रमे भारतीय प्रवासिभिः सह संवादं विधास्यति। जी सेवन देशैः वैश्विक स्थिरतायाः सुरक्षा सहयोगस्य अथ सीमापार संघटित अपराध निवारणस्य उद्देश्येन विभिन्नाः प्रमुखाः घोषणाः विहिताः। मुख्य वक्तव्ये नेतृभिः अमेरिका ईरान देशयोर्मध्ये संजातं संधि निश्चयम् अभिनन्दितम्। अन्य घोषणापत्रे जी सेवन देशैः मादक द्रव्यस्य अवैध कार्यं निरोद्धुं संकल्पो विहितः। अस्मिन् अभियाने ब्राजील दक्षिण कोरिया देशौ अपि सहमतिं प्रदर्शितवन्तौ। फ्रांस देशस्य एवियन नगरे चलायमाने जी सेवन शिखर सम्मेलने प्रधानमंत्री नरेन्द्र मोदी सर्वहितकारी सतत आर्थिक विकासः इत्याख्ये मुख्य विषये आयोजितायां महत्वपूर्ण कार्यगोष्ठ्यां भागं भजते। सत्रेऽस्मिन् जी सेवन देशाः सहभागी राष्ट्राणि अन्ताराष्ट्रिय मुद्रा कोषस्य ओईसीडी इत्यस्य च प्रतिनिधयः उपस्थिताः सन्ति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्यारभ्य मध्यप्रदेशस्य ओडिशायाः च पञ्चदिवसीयायां यात्रायाम् अस्ति। प्रथमदिवसे सा मध्यप्रदेशस्य बैतूल नगरे आध्यात्मिक जागृत्या जनजातीय समाजस्य सशक्तिकरण कार्यक्रमे भागं ग्रहीष्यति। द्वितीय दिवसे सा ओडिशायाः रायरंगपुरे चिकित्सा शिविरस्य ग्रामीण जल आपूर्ति परियोजनायाः च उद्घाटनं विधास्यति। तृतीय दिवसे राष्ट्रपतिः प्रधानमन्त्रिणा नरेन्द्र मोदिना सह पहाड़पुरे कौशल केन्द्रस्य निरीक्षणं करिष्यति, सहैव रायरंगपुरे जनसभां च संबोधयिष्यति। चतुर्थ दिवसे सा जून मासस्य एकविंशति दिनांके जबलपुरे अन्ताराष्ट्रिय